Kay ang narok no ti bo sai khnari banu borok ni khlai lang mani tam tam o chini trip ra haste ni to mung na yatha ang kai tradition festival aba hai na bang ma sung nai nai di chini mutai eba khai ba chini je mani mani eba khaw ter aba hai rok no sung belai khano mui tu khlai thai je khlai klang lang mani borok ni bubagra rok ni aba hai je ter Aboronga sung kaisa kaisa ke mudu climani wishing tui borom rimani wishing tui sung katiwi narutai katiwi toni tai hena ao sung tomuna a table bagra roni kokno shanani takanke kabangma a sawibo sabaya tomung kacham jorani paye is a middle period nikokno sanataka modern je period a triprao Jepro Nisimino Chengo, the Manika dynasty. Afro Nisimino, modern Je period of high sopizer. Chini Tripra Hastels and Nanyan Itakai, Korok, Sara Chibahai, Bubagra Tonglang Mani, okay, Sintomu Nanyan Itakanke, Ajara Walls and Bubagra Krit Bikram Maniko, Bini Kognobus and Sataklayo, Tomu. Sengnanya ni tak angkai, lain tangzak jora Japanese Mikado, je borok ni royal family ni kok, apa heroku seng bini jora awak kisah seng kurcamani nukzaku. Je mani ko dynasty, abang ka ajaran ni sini nanti ni Tripura, hawa teruk teruk layai seng apa hake, tapi bos sekangai paymani, apa kabar modern jora awak paymani. अब है नुक्जागो तमुंग नान्या निथा कांगे आगी निजे जोरा रोगो सारा थाका चो दशो चो शत्ती है जोरा निसीमी चो दशो उनो नो बुई जोरा रोगो उनका भा निजे कोक थाई अब नो यूस खलाई जागो आओ बंग निमल रोगो बो सिंग तमुंग नान्या था कांगा का तिरुक तिरुक नुक्जागो निजे टाइटल रिजांग मनी बोरोक मानिक अब है हिने তমুং নাইনথাকা বংনি জরা বসিন কয়েন ডক্স রামানি নুকজাকা তে আবরো কারিফানা আইনি আকবরি রিয়াস উস সালাতিন লেবকব জামি অল তাওরিক আবা হাই হনি রগব সং মানিকা রংনি মল রগ সং সাইমান তমুং নাইনানি থাকাঙ্কে আবরো মিসমিনা ত্রিক ত্রিক সং মার্জার এগ্রিমেন্ট অফ নি কক্ন বসিন খুরসাতাই ক্লাইন থাম আও হকে মারিকসিন সং Table for Lamto, not a boy shall I know. Sung Nanyanita Kankai Sung Kabangma, Jenang Pokmani, Pok Thai. Never continue to Prahasteni, Tabuto Haste Hinjago, Agito Pashas Hadin Tripra Hinjago Hadi, Ajara, Uniman Kabangma, Area Kotor, Area Kotor, Jari, Ajara, no sing. Oba Hakino, Belakina Borom Maritek Layo, Ajara Rogo, Belakina Area Bokotor Pun. Sung oba hai hinyo ras malani bicha progobo sung saimana tobung nanya ni thakangke bubagra bichandra manika bobo oba hai no sung bo asaimani september tal ni noi chiba bc ni 1839 bc o cham agatla aw sung tobung nanya ni thakangkai kebang ma hai no hai bini Betabu fine rock ni kok nusana takai bubagra isan chandra manik borok ni kok nubusan kursa tai kelai. Aw manik isin song awa hai kena sen korosa te korosa bubagra rongi kok rongo sate sate boba hai kebo debo borok ni kok lam sada kai nungi pe kai jebaksa shai manya rok no rok nang koi na ino rok bija prok pai poli na ning tun hai no jora no Magna Klaya Wui, Daimno West Klaya Wui. Kebang ma, seng ajarawo. Borok ni je suizak, apa herok beseng nuka. Tomu nanya ni takkan kai, kebang ma tim, apa kabar je suizak, apa rok ni bisinggo, seng nugo okan kusum, uchas per prem moricika, suhak, julan, te hori. Apa herok kebang ma je suizak, bijap, apa kabar borok ni. Kebang ma, देर फुरु रोग नि बिसिंगो तं थखमा नि बिसिंगो जे सिमुं आबरो नि बागैबो सेन गबांमा नुग जाबो आबरो सेन तमुं नायनि थाखांके ताबो फानो म्युजियम दन्दन महाराजा आम बिर बिर चंद्र बरो जे थांगमानि आबा हायरो गबांखौ ते बोनि जरावनो जे